এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম আৰক্ষীত নতুনকৈ দুটা বেটেলিয়ন গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যিক কৃতি শিক্ষক বঁটা 2026ৰ বাবে 15গৰাকী শিক্ষকক বাছনি। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে উলহ মালহেৰে উদযাপন। কলিয়াবৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'বলগীয়া এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ প্ৰস্তুতিৰ সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ পৰ্যালোচনা। আৰু ডুবাইত অনুষ্ঠিত মহিলাৰ টি টুৱেণ্টি এছিয়া কাপত ভাৰতীয় দলটো ছেমি ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই পুলক।

0: গগৈ আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। অসম আৰক্ষীত নতুনকৈ দুটা বেটেলিয়ন গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কালি দেৰগাঁৱত অনুষ্ঠিত প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু শোধনাগাৰ আৰু তৈলক্ষেত্ৰ সুৰক্ষাৰ বাবেও এটা বিশেষ বেটেলিয়ন গঠন কৰা হ'ব বুলি জনায়। আৰক্ষী সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰে। লাচিত বৰফুকন একাডেমীক কম সময়ৰ ভিতৰতে পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে এই একাডেমীখনক ৰাষ্ট্ৰীয় মানৰ অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। একেখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসম আৰক্ষীত খালী থকা 5,000ৰো অধিক পদত নিযুক্তি দিয়া হ'ব বুলি প্ৰকাশ কৰে। ৰাজ্যিক কৃতি শিক্ষক বঁটা 2026ৰ বাবে 15গৰাকী শিক্ষকক বাছনি কৰা হৈছে। কাইলৈ শিক্ষক দিৱসৰ দিনা পাঞ্জাৱীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কৃতি শিক্ষক কেইগৰাকীক বঁটা প্ৰদান কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনী সমিতিৰ অনুমোদন মৰ্মে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই কালি এখন জাননীৰ জৰিয়তে ঘোষণা কৰা কৃতি শিক্ষক বঁটা প্ৰাপকসকলৰ তালিকা অনুসৰি যোৰহাট জিলাৰ মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্যামলীমা বৰা, কামৰূপ মহানগৰৰ কামাখ্যা বিদ্যালয় হাইস্কুলৰ সহকাৰী শিক্ষক বিজন ৰয় ভৌমিক, নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক মানৱ ভৰালী, ডিব্ৰুগড়ৰ PM3 ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক ৰিজু কুমাৰ চুতীয়া, শোণিতপুৰৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক প্ৰবীণ কোচ, বৰপেটাৰ PMC ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাস, ধুবুৰীৰ PMC জামাদৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক আজিজুৰ ৰহমান, নগাঁৱৰ বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মানিক চন্দ্ৰ নাথ, কোকৰাঝাৰৰ হৰিণাগুৰি হাইস্কুলৰ সহকাৰী শিক্ষক বিবি প্ৰসাদ ব্ৰহ্ম, গোলাঘাটৰ চৌকিয়াল নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুলস্কাৰ ৰাজখোৱা, খোজাইৰ হাতীখালী অসমীয়া নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হাৰংগ নিৰ্মলীয়া, ডিব্ৰুগড়ৰ ফটিকাচোৱা অভয়াপুৰী MPSৰ সহকাৰী শিক্ষক দীতিমণি দত্ত, দৰঙৰ 182নং গোবিন্দধাম নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বেফুলা ডেকা শইকীয়া, কাছাৰৰ 57নং টিকালপাৰ চাহবাগান নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সত্যায়ন দেৱ আৰু কাৰ্বি আংলঙৰ বকলীয়াঘাট চৰকাৰী MB স্কুলৰ প্ৰধান শিক্ষক কামসিং হাংছে কৃতি শিক্ষক বঁটাৰ বাবে বাছনি কৰা হৈছে। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে উলহ মালহেৰে পালন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাজ্যখনৰ সত্ৰ নামঘৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী উদযাপন কৰা হ'ব। বিগত বৰ্ষৰ দৰে এইবেলিও মন্দিৰৰ পৰম্পৰাগত বৈদিক ৰীতি নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। দুপৰীয়া লগ্ন অনুসৰি মন্দিৰৰ বিগ্ৰহ মূল মণিকূটৰ পৰা উলিয়াই পূজাৰ বেদী স্থাপন কৰি পূজা অৰ্চনা কৰা হ'ব। লগতে দৌলগোবিন্দ মন্দিৰত নাম প্ৰসংগও কৰা হ'ব। সত্ৰনগৰী মাজুলী, বৰপেটা, বটদ্ৰৱা আদিৰ লগতে ৰাজ্যখনৰ প্ৰধান প্ৰধান সত্ৰ আৰু নামঘৰসমূহ জন্মাষ্টমী উপলক্ষে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি সজাই পৰাই তোলা হৈছে। পুৱাৰে পৰাই নামঘৰসমূহত ভকত আৰু আয়তীসকলৰ নাম প্ৰসংগ, গীত নৃত্য অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। মাজুলীৰ 33খন সত্ৰ আৰু 300ৰো অধিক নামঘৰৰ লগতে প্ৰতিটো পৰিয়ালে জন্মাষ্টমী পালন কৰিছে। হৰিনাম কীৰ্তনৰ ধ্বনিৰে মাজুলী দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে।
1: সত্ৰপীঠ মাজুলীতো আজি ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী উপলক্ষে সত্ৰ আৰু নামঘৰসমূহ সজাই পৰাই পুৱাৰ পৰাই নাম প্ৰসংগ গীত নৃত্য আদিৰে মুখৰিত হৈ পৰিছে। মাজুলীৰ 33খন সত্ৰ আৰু প্ৰায় 300ধিক নামঘৰৰ লগতে প্ৰতিঘৰ গৃহস্থই পালন কৰিছে জন্মাষ্টমী। হৰিনাম কীৰ্তনৰ অমীয়া ধ্বনিৰে মাজুলী দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। অতি উলহ মালহেৰে বহুবোৰ শিক্ষানুষ্ঠানত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হৈছে কৃষ্ণ নৃত্য, দিহানাম আদি বিভিন্ন অনুষ্ঠানৰ।
0: বৰপেটা জিলাৰ সত্ৰ নামঘৰসমূহতো উলহ মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। বৰপেটা সত্ৰত পুৱাৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি মাজনিশালৈ সত্ৰীয় পৰম্পৰা অনুসৰি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। নিশা কৃষ্ণৰ জন্মনাটিকা পৰম্পৰাগতভাৱে পৰিৱেশন কৰা হ'ব। জন্মাষ্টমীৰ দিনটোত বৰপেটাৰ কিশোৰী আৰু যুৱতীসকলে উপবাসে থকাটো এটা পৰম্পৰা। নিশা শ্ৰীকৃষ্ণৰ জন্মৰ পাছতহে এই উপবাস ভংগ কৰা হয়। সৰভোগৰ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানতো জন্মাষ্টমী পালন কৰা হয়। প্ৰতিবছৰে থানখনত আজিৰ দিনটোতে পুৱাৰে পৰা বহু ভক্তৰ সমাগম হৈ আহিছে। ইয়াৰ উপৰি পাটবাউসীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ, গণককুচি সত্ৰতো সত্ৰীয়া নীতি নিয়মেৰে জন্মাষ্টমী পালন কৰা হৈছে। শিলচৰৰ শ্যামসুন্দৰ আখৰা।

মাধৱ আখৰা, গোপাল আখৰা, গৌৰী মঠসহ বিশ্ব হিন্দু পৰিষদৰ পৰিচালিত গোবিন্দ বাৰীটো জন্মাষ্টমী আয়োজন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে। ইপিনে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ উলাবৰীত পাগলাদিয়া নদীৰ বুকুত এখন পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উলাবৰী সীতাধিনী পুথিভঁৰালৰ উদ্যোগত আয়োজিত 83 সংখ্যক নাও খেল প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ পৰা অহা 1500খন খেল নাৱে অংশগ্ৰহণ কৰিছে। বিয়লি 2 বজাত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। এই উপলক্ষে ভক্তসকলে মন্দিৰসমূহ পৰিদৰ্শন কৰি ভগৱানৰ শ্ৰীকৃষ্ণৰ উপাসনা কৰিছে, ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰিবলৈ মিঠাই আৰু আন সামগ্ৰী প্ৰস্তুত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে জন্মাষ্টমী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। শ্ৰীমতী মুৰ্মুৱে দিয়া এটা বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু শিকনিসমূহে দেশৰ সংস্কৃতি আৰু দাৰ্শনিক ঐতিহ্যত এটা নতুন মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰে। নগাঁৱৰ জিলায়ুক্ত দেৱাশীষ শৰ্মাই স্বেচ্ছাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে স্বেচ্ছামূলক অৱসৰ বিচাৰি দেৱাশীষ শৰ্মাই কৰা আবেদন কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰে গ্ৰাহ্য কৰিছে। সমান্তৰালকৈ নগাঁও জিলাৰ নতুন আয়ুক্ত হিচাপে IAS বিষয়া আৰণ্য শইকীয়াক নিযুক্তি দিয়া হৈছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি কলিয়াবৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'বলগা কাজিৰঙা এলিভেটেড কৰিডৰৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত বিভিন্ন প্ৰক্ৰিয়া আৰু প্ৰস্তুতিমূলক কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত তেওঁ লগতে কলিয়াবৰৰ পথ সুৰক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন দিশসমূহো পৰ্যালোচনা কৰে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত সৃষ্টি হোৱা ভগা অংশ আৰু ঘাটসমূহ শীঘ্ৰেই মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে। সংশ্লিষ্ট কৰ্তৃপক্ষই এই ক্ষেত্ৰত শীঘ্ৰেই প্ৰয়োজনীয় মেৰামতিৰ কাম সম্পন্ন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীক আশ্বাস দিয়ে। এই পৰ্যালোচনা বৈঠকত প্ৰশাসনৰ বিষয়াসকলৰ লগতে জিলা পৰিবহণ বিষয়া, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ বিষয়া, সমজিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষককে ধৰি আন সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন 3 অক্টোবৰত অনুষ্ঠিত হ'ব। সেইদিনা পুৱা 7:30 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে আনুষ্ঠানিক প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। পৌৰ নিগমৰ 42টা ৱাৰ্ডৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আগ্ৰহী প্ৰাৰ্থীসকলে চৰকাৰী বন্ধৰ বাদে দিনৰ 11 বজাৰ পৰা বিয়লি 3 বজালৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। মনোনয়ন দাখিলৰ অন্তিম দিন 11 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে। 14 ছেপ্টেম্বৰত শিলচৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 17 ছেপ্টেম্বৰ বিয়লি 3 বজাৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি জিলাৰ কৃষকসকলৰ বাবে সাৰ বিক্ৰী আৰু বিতৰণ ব্যৱস্থাক অধিক স্বচ্ছ, সহজ আৰু প্ৰযুক্তি নিৰ্ভৰ কৰি তুলিবলৈ এটা মোবাইল এপ্লিকেচন মুকলি কৰা হয়। জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীয়ে এই এপটো মুকলি কৰাৰ ফলত জিলাৰ কৃষকসকল উপকৃত হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ ফলত কৃষকসকলৰ সাৰ সম্পৰ্কীয় সেৱা অধিক দ্ৰুত আৰু ফলপ্ৰসূভাৱে আগবঢ়াই নিয়াত সহায়ক হ'ব বুলি তেওঁ উল্লেখ কৰে। জিলাখনৰ পঞ্জীয়নভুক্ত কৃষকসকলে তেওঁলোকৰ প্ৰয়োজনীয় সাৰ এই এপটোৰ জৰিয়তে অনুমোদিত সাৰ বিক্ৰী কেন্দ্ৰৰ পৰা সহজে ক্ৰয় কৰিব পাৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তী ৰাণী ডেকাই। লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত কালি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত যক্ষ্মা ৰোগ চিনাক্তকৰণৰ শিবিৰ অনুষ্ঠিত হয়। যক্ষ্মা ৰোগৰ প্ৰাথমিক লক্ষণসমূহ আগতীয়াকৈ ধৰা পেলোৱা আৰু আক্ৰান্তসকলক সঠিক সময়ত উন্নত চিকিৎসাৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে জিলাখনৰ বিভিন্ন অঞ্চলত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। স্বাস্থ্য বিভাগে জিলাখনক সম্পূৰ্ণৰূপে যক্ষ্মামুক্ত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলাৰ নাহৰকুটিৰ জয়পুৰ সংহত শিশু বিকাশ সেৱা প্ৰকল্পৰ অন্তৰ্গত শিশু উন্নয়ন বিষয়ৰ কাৰ্যালয়টো কালি সমজিলা আয়ুক্ত বিৰাজ বৰুৱাই পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে পৰিদৰ্শনকালত কাৰ্যালয়টোৰ কাম কাজৰ সবিশেষ বুজ লোৱাৰ লগতে কৰ্মচাৰীসকলক চৰকাৰী সেৱাসমূহ অধিক ফলপ্ৰসূ আৰু সুচাৰুৰূপে আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে। যোৰহাট জিলাৰ ক্ৰীড়াহন্তাৰ উদ্যোগত আজি 60 সংখ্যক ATPA SEAL ফুটবল প্ৰতিযোগিতা আৰম্ভ হ'ব। যোৰহাট ষ্টেডিয়ামত হ'বলগীয়া আজিৰ উদ্বোধনী খেলখন যোৰহাটৰ ভিক্টৰিয়া ক্লাব আৰু NRL ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 2:30 বজাত আৰম্ভ হ'ব। এইবাৰৰ প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ

0: ছটা দলে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাত ভাগ লোৱা আন দলসমূহ হৈছে দুলীয়াজানৰ অল ইণ্ডিয়া একাদশ, অসম পুলিচ ব্লুজ, নৰ্থ ইষ্ট ইউনাইটেড, এ এছ ই বি, যোৰহাট টাউন ক্লাব, ব্ৰহ্মপুত্ৰ ডলফিন, মণিপুৰ আছু পি ফুটবল ক্লাব আৰু ফুটবল ফৰ চেঞ্জ। ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে যোৱা নিশা ডুবাইত অনুষ্ঠিত মহিলাৰ টি টুৱেণ্টি এছিয়া কেপত হংকঙৰ বিৰুদ্ধে 137 ৰাণত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথমে বেট ধৰি ভাৰতে 20 অভাৰত 5টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। মাত্ৰ 66টা বলত 124 ৰাণ কৰিবলৈ সক্ষম হোৱা স্মৃতি মান্ধানাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। এই দৰ্শনীয় প্ৰদৰ্শনেৰে মান্ধানাই একাধিক বিশ্ব অভিলেখ ভংগ কৰাৰ লগতে মিতালী ৰাজক অতিক্ৰম কৰি মহিলাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। প্ৰত্যুত্তৰত হংকঙে 16 অভাৰ 2টা বলত মাত্ৰ 56 ৰাণ সংগ্ৰহ কৰে। কালিৰ খেলখনত ভাৰতৰ দীপ্তি শৰ্মাই 3টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰেমা ৰাৱত, শ্ৰী সৰদানী আৰু নন্দিনী শৰ্মাই 2টাকৈ উইকেট দখল কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে সঞ্জীৱনী পাঠকে।
1: অসম আৰক্ষীত নতুনকৈ 2টা বেটেলিয়ন গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰা বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে গঠন হ'ব 2টা নতুন আৰক্ষী বেটেলিয়ন শিৰোনামেৰে মুখ্য বাতৰিত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দেৰগাঁও পুলিচ একাডেমীত ৰাজ্যৰ প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যজুৰি ড্ৰাগছ অভিযান অধিক শক্তিশালী কৰিবৰ বাবে নাৰ্কটিক টাস্ক ফৰ্চ গঠন কৰা হ'ব বুলি প্ৰকাশ কৰা এটা বাতৰি আমাৰ অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দ্য চেণ্টিনেল কাকতে আসাম টু ছেট আপ এণ্টি নাৰ্কটিক টাস্ক ফৰ্চ শিৰোনামেৰে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। যোৱা 3টা বছৰত অসমত প্ৰায় 1,65,000 কিলোগ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰা হৈছে বুলি এটা বাতৰিক তথ্য সহকাৰে দি আসাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যিক কৃতি শিক্ষক বঁটা 2026ৰ বাবে 15গৰাকী শিক্ষকক বাছনি কৰা হৈছে। কালি এখন জাননীৰ জৰিয়তে কৃতি শিক্ষক বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন আৰু দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ শেহতীয়া এখন প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি সাগৰৰ জলস্তৰ বৃদ্ধিৰ ফলত কলকাতা, মুম্বাই আৰু ঢাকাৰ দৰে দক্ষিণ এছিয়াৰ নিম্নভূমি অঞ্চলৰ চহৰসমূহৰ প্ৰায় 1,40,00,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে। এই বাতৰিটোক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিশ্বৰ অন্যতম আগশাৰীৰ ফ্লিণ্ডাৰ্ছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ উদয় শইকীয়াক 2026 বৰ্ষৰ স্নাতকোত্তৰ গৱেষণাত তত্বাৱধানৰ উৎকৰ্ষতাৰ বাবে অষ্ট্ৰেলিয়া চৰকাৰে বিজয়ী ঘোষণা কৰাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অসম আৰক্ষীত নতুনকৈ 2টা বেটেলিয়ন গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যিক কৃতি শিক্ষক বঁটা 2026ৰ বাবে 15গৰাকী শিক্ষকক বাছনি। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে উলহ মালহেৰে উদযাপন। কলিয়াবৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হবলগীয়া এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ প্ৰস্তুতিৰ সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ পৰ্যালোচনা। আৰু ডুবাইত অনুষ্ঠিত মহিলাৰ টি টুৱেণ্টি এছিয়া কাপত ভাৰতীয় দলটো ছেমি ফাইনেলত প্ৰৱেশ। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। এতিয়া জিলাৰ এহিৰূপ আৰু 11 বজাত পুনৰ বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে অসমৰ জামিৰা আৰু মিজোৰামৰ বৈৰৱীৰ মাজত চলাচল কৰা কেইবাখনো যাত্ৰীবাহী ৰেলগাড়ীৰ যাত্ৰা বাতিল ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন দৰঙত ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ জন্মাষ্টমীৰ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যৰ 15গৰাকী শিক্ষকক কাইলৈ শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰদান পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ বিশেষ পৰ্যালোচনা বৈঠক আৰু নেপাল আৰু তিব্বতত আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1282লৈ বৃদ্ধি। নমস্কাৰ, বাতৰিৰ সৈতে এয়া মই জেন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে অসমৰ জামিৰা আৰু মিজোৰামৰ বৈৰৱীৰ মাজৰ ৰেলপথছোৱাৰে চলাচল কৰা কেইবাখনো যাত্ৰীবাহী ৰেলগাড়ীৰ চলাচল বাতিল কৰা হৈছে। এই ভূমিস্খলনৰ ফলত আইজলৰ চাইৰাং ৰেল ষ্টেচনৰ পৰা দেশৰ অন্যান্য প্ৰান্তলৈ যোৱা ৰেলসমূহ বাতিল কৰাৰ লগতে গন্তব্যস্থান সলনি কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জনোৱা মতে কালি সন্ধিয়া প্ৰবল বৰষুণৰ ফলত ভূমিস্খলন হৈ জামিৰা আৰু বৈৰৱীৰ মাজৰ ৰেলপথৰ কাটাখাল বৈৰৱী খণ্ড ক্ষতিগ্ৰস্ত হয়। উত্তৰ পূব সীমান্ত ৰেলৱে ক্ষতিগ্ৰস্ত ৰেলপথছোৱাৰ মেৰামতিৰ কাম চলাই থকাৰ লগতে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে। ভূমিস্খলনৰ ফলত প্ৰায় 70 মিটাৰ ৰেলপথ ক্ষতিগ্ৰস্ত হয় বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। অঞ্চলটোত প্ৰত্যক্ষ পথ যোগাযোগৰ সুবিধা নথকাত পুনৰুদ্ধাৰ কাৰ্য অধিক প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰেলপথ মেৰামতিৰ কাম অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী চাইৰাং এক্সপ্ৰেছ, শিলচৰ ভৈৰৱী এক্সপ্ৰেছ, চাইৰাং কলকাতা এক্সপ্ৰেছ ৰেলৰ সেৱা আজি বাতিল কৰাৰ বিপৰীতে ভৈৰৱী শিলচৰ এক্সপ্ৰেছ আৰু শিলচৰ চাইৰাং এক্সপ্ৰেছ ৰেলৰ সেৱা আজি আৰু কাইলৈৰ বাবে বাতিল কৰা হৈছে। ইপিনে, ৰেল সেৱা বাতিলৰ ফলত আবদ্ধ হৈ পৰা যাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱে ব্যৱস্থা লৈছে বুলি জনসংযোগ বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে জামিৰা, বৈৰৱী আৰু চাইৰাং ষ্টেচনত যাত্ৰীসকলক খোৱাপানী আৰু লঘু আহাৰৰ যোগান ধৰা হৈছে। তদুপৰি যাত্ৰীসকলক সঠিক তথ্যৰ যোগান, টিকটকে ধৰি অন্যান্য সুবিধা লাভৰ ক্ষেত্ৰত সহায়ৰ বাবে গুৱাহাটী, লামডিং, নাহৰলগুণ, বদৰপুৰ আৰু চাইৰাঙত হেল্প ডেস্ক স্থাপন কৰা হৈছে বুলি শ্ৰীশৰ্মাই প্ৰকাশ কৰে। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি পৰম্পৰাগত ৰীতি নীতিৰে আৰু উৎসাহ উদ্দীপনাৰে পালন কৰা হৈছে। ৰাজ্যৰ সত্ৰ, নামঘৰ আৰু মন্দিৰসমূহৰ লগতে ঘৰে ঘৰে জন্মাষ্টমী পালন কৰা হৈছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰ হৈ উঠিছে। ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দৰঙৰ শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ দেওমৰ্ণৈ সত্ৰত জন্মাষ্টমীৰ কাৰ্যসূচীত উপস্থিত থাকে। অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে দৰঙৰ ঐতিহাসিক আৰু আধ্যাত্মিক পৰম্পৰাৰ কথা সোঁৱৰি কয় যে পথৰুঘাটৰ কৃষক বিদ্ৰোহ আৰু জিলাখনৰ বৈষ্ণৱ আন্দোলনে ভাৰতৰ ইতিহাস আৰু ঐতিহ্যক বিশেষভাৱে সমৃদ্ধ কৰিছে। অনুষ্ঠানত তেওঁ অসমৰ সত্ৰ আৰু নামঘৰসমূহক সংস্কৃতিৰ বিদ্যালয় আৰু আধ্যাত্মিক সচেতনতাৰ কেন্দ্ৰবিন্দু, কলা আৰু সাংস্কৃতিক ঐতিহ্যৰ বাহক তথা সামাজিক একতাৰ স্তম্ভ হিচাপে অভিহিত কৰে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী পালন কৰা হৈছে। বিগত বৰ্ষৰ দৰে এইবেলিও মন্দিৰৰ পৰম্পৰাগত ৰীতি নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সত্ৰনগৰী বৰপেটাতো আজি বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। এই সন্দৰ্ভত সবিশেষ কৈছে আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: বৰপেটা সত্ৰত সম্পূৰ্ণ সত্ৰীয়া নীতি নিয়মৰ মাজেৰে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ পালন কৰা হয়। কৃষ্ণাষ্টমী তিথিত এই উৎসৱ বৰপেটা সত্ৰই পালন কৰে। জন্মাষ্টমীৰ দিনা ৰাতি নাম প্ৰসংগৰ পাছতে গায়ন বায়নৰ দ্বাৰা গুৰু আসনৰ সন্মুখত সৰু ধেমালি বজাই গোপাল এটাৰ জন্মযাত্ৰা নাটকখন উপস্থাপন কৰা হয়। ইয়াৰ পূৰ্বে মণিকূট গৃহৰ পৰা দৌল গোবিন্দ আৰু কলীয়া গোসাঁইৰ মূৰ্তি নামঘৰৰ দক্ষিণৰ বগা কাপোৰে ঘেৰি লোৱা নিৰ্দিষ্ট স্থানলৈ উলিয়াই অনা হয়। তাৰ পাছত শ্ৰীকৃষ্ণৰ জন্ম সম্পৰ্কীয় কৰ্মসমূহ সমাপন কৰা হয়। সেই কৰ্মখিনি সমাপন হোৱাত পুনৰ গোসাঁই মণিকূটত স্থাপন কৰা হয়। নিশা উপবাসে থকা জীয়ৰী বোৱাৰীসকলে কীৰ্তন ঘৰ
0: মাজুলীৰ 33খন সত্ৰ আৰু প্ৰায় 300 নামঘৰত জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। ঐতিহ্যমণ্ডিত ভোগপুৰ সত্ৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি উপলক্ষে 6খন উদাসীন সত্ৰৰ 27গৰাকী বৈষ্ণৱ আৰু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। এই সন্দৰ্ভত সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে এইদৰে কয়।
2: উদাসীন বৈষ্ণৱসকলক আমি কৃতজ্ঞতা জনোৱা আৰু এই পবিত্ৰ ভাদ মাহৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনাখন আমি আধ্যাত্মিক মুকলি মঞ্চ উদ্বোধন কৰিছোঁ। আৰু এই মুকলি মঞ্চই কথা নকৈ ইয়াৰ পৰিৱেশে কথা ক'ব। আমি 101 বৈষ্ণৱক অন্নবস্ত্ৰ অৰিহণাৰে এবছৰত ভাবিছোঁ আৰু তেনেকুৱা আমাৰ বিদগ্ধ দাৰ্শনিক বৈষ্ণৱ সাধুখণ্ডকো আমি কৰিম। আৰু
0: পশ্চিমবংগৰ কোচবিহাৰৰ ঐতিহাসিক মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে জন্মাষ্টমী পালন কৰা হয়। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা অনুসৰি পুৱা গুৰু বন্দনাৰে জন্মাষ্টমী শুভাৰম্ভ কৰা হয়। দিনৰ ভাগত সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকতে ভাগৱত পাঠ কৰাৰ লগতে নাম প্ৰসংগ অনুষ্ঠিত হয়। বিয়লি আইসকলৰ নাম আৰু কৃষ্ণৰ বন্দনাৰে জন্মাষ্টমীৰ সামৰণি পৰে। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ উলাবৰীত পাগলাদিয়া নদীত এখন পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। উলাবৰী হিত সাধনি পুথিভঁৰালৰ উদ্যোগত আয়োজিত 83 সংখ্যক নাও খেল প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ পৰা অহা 15খন নাৱে অংশগ্ৰহণ কৰে। শিলচৰৰ শ্যামসুন্দৰ আখৰা, ৰাধা মাধৱ আখৰা, গোপাল আখৰা, গৌৰী আদিতো জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
3: সমগ্ৰ দেশতে কাইলৈ শিক্ষক দিৱস উদযাপন কৰা হ'ব। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত প্ৰতিবছৰে 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। এই উপলক্ষে কাইলৈ অসমতো ব্যাপক উৎসাহ উদ্দীপনাৰে শিক্ষক দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। পাঞ্জাৱাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয়

0: প্ৰেক্ষাগৃহত কাইলৈ শিক্ষক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। দিনৰ 11 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইপিনে জিলা পৰ্যায়ত কামৰূপ মহানগৰ জিলাৰ 17 গৰাকী শিক্ষকলৈ কৃতি শিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে। জিলা পৰ্যায়ৰ বাছনি সমিতিৰ পৰামৰ্শ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অনুমোদন অনুসৰি আজি বঁটা লাভ কৰা শিক্ষকসকলৰ নাম ঘোষণা কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বিভাগটোৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ খতিয়ান লয়। মন্ত্ৰীগৰাকীয়ে বিভাগৰ বিভিন্ন আঁচনিসমূহৰ সুফল যাতে জনসাধাৰণে সময়মতে লাভ কৰে তাৰ বাবে আঁচনিসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে বিষয়াসকলক বিভাগীয় কাম কাজসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰীবৰাই যোগ্য বিষয়া কৰ্মচাৰীৰ সময়মতে পদোন্নতি নিশ্চিত কৰা, খালী হৈ থকা পদসমূহ শীঘ্ৰে পূৰণ কৰা আৰু বিভাগটোৰ সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ জ্যেষ্ঠ বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত গ্ৰামাঞ্চলৰ সামগ্ৰিক বিকাশ ত্বৰান্বিত কৰি জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, আয়ুক্ত ঐনাম চৰণ কুমাৰ সিঙকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্মশতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহিৰু ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। সুধাকণ্ঠৰ জন্মশতবৰ্ষৰ সৈতে সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন।
1: ডক্টৰ ভূপেন হাজৰিকাৰ স্বদেশপ্ৰেম আছিল অতি নিভাজ। তেওঁৰ দেশাত্মবোধ, দেশপ্ৰেম এগৰাকী স্বাভিমানী অসমীয়াৰ হৃদয় নিগৰি ওলোৱা স্বদেশপ্ৰেম। নিজৰ ৰাজ্যখনৰ প্ৰতি তেওঁৰ যি ভালপোৱা সেয়া প্ৰতিধ্বনিত হৈছিল ভালেসংখ্যক কালজয়ী গীতৰ মাজেৰে। নিজৰ মাতৃভূমিৰ প্ৰতি তেওঁৰ যি অপৰিসীম শ্ৰদ্ধা আৰু প্ৰেমৰ মনোভাৱ সেয়া সুন্দৰকৈ ফুটি উঠিছে এই গীতৰ মাজেৰে।
2: অসম আমাৰ ৰূপহী গুণৰো নাইকে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে।
1: 1962 চনৰ চীনৰ আক্ৰমণৰ সময়ত বোমডিললৈ গৈ তেওঁ শত্ৰুৰ নিশংসতা প্ৰত্যক্ষ কৰিছিল। ভাৰতীয় সেনাৰ মৃতদেহৰ প্ৰতি শত্ৰুসেনাই ন্যূনতম সন্মানো প্ৰদৰ্শন নকৰাত দুখ আৰু ক্ষোভত ফাটি পৰিছিল তেওঁৰ শিল্পী মন। ক্ষোভত তেওঁ আৰু লিখিছিল, গা সিঁয়ৰি উঠিল কিবা এটা প্ৰতিশোধৰ উত্তেজনাত, যি উত্তেজনাই চীনাহত লুকাই থকা টাৱাঙৰ সেই পাহাৰকেইটাৰ পিনে আমাক যেন মৰিবলৈ মাৰিবলৈ লৈ যাবগৈ। এগৰাকী শিল্পীৰ বুকুত লুকাই থকা দেশপ্ৰেমী সৈনিকজনৰ অৱস্থিতিটো এই মন্তব্যই প্ৰমাণ কৰিছিল মৃত সৈনিকৰ প্ৰতি গভীৰ দুখবোধ। টেঙাভেলী সামৰিক শিবিৰত সতৰীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ কথা মনত পেলাই পাছত তেওঁ লিখিছিল সেই মৃত্যু অপৰাজয় শীৰ্ষক কালজয়ী গীতটি।

0: ৰাজ্যৰ প্ৰায় 99% লোকে আধাৰ কাৰ্ড লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি ভাৰতীয় এক পৰিচয় প্ৰাধিকৰণ অৰ্থাৎ UIDAIৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ সঞ্চালক এছ কে ছাক্সেনাই প্ৰকাশ কৰিছে। বৰপেটা চহৰৰ সৰ্বানন্দ পথত আজি এটা আধাৰ সেৱা কেন্দ্ৰ মুকলি অনুষ্ঠানত অংশ লৈ সঞ্চালকগৰাকীয়ে এইদৰে কয়, আধাৰ সম্পৰ্কীয় যিকোনো সমস্যা সমাধানত সহায়ক হোৱাকৈ স্থাপন কৰা এই কেন্দ্ৰটো বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে মুকলি কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তি ৰাণী ডেকাই। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণীৰ পৰা।
1: নেপাল আৰু তিব্বতত আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1282 বৃদ্ধি হৈছে। নেপালৰ আৰক্ষী সূত্ৰই জনোৱা অনুসৰি চিটুৱান অঞ্চলত 359গৰাকী, ৰাছুৱাত 140, গোৰ্খাত 72, ধাডিঙত 60 আৰু তানাহুত 38গৰাকী লোকৰ মৃত্যু হৈছে। এতিয়াও 5053গৰাকী লোক সন্ধানহীন হৈ আছে। নেপাল চৰকাৰে নিহতসকলক চিনাক্ত কৰাৰ বাবে DNA পৰীক্ষা আৰম্ভ কৰিছে। ভূটেকোচি নদীৰ আকস্মিক বানৰ ফলত নেপালৰ ত্ৰিশুলী 3A জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত আৱদ্ধ হৈ থকা দুগৰাকী লোকক 10 দিনৰ পাছত উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। নেপালৰ সেনাবাহিনীৰ জনসম্পৰ্কৰক্ষী সঞ্চালকালয়ৰ সূত্ৰ অনুসৰি সুৰংগটোৰ ভিতৰত শব্দ শুনাৰ পাছত উদ্ধাৰকাৰীসকলে অভিযান চলাই এই সফলতা লাভ কৰে। জৰুৰীকালীন দলসমূহে এতিয়ালৈকে 12,000ৰো অধিক লোকক উদ্ধাৰ কৰিছে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সাংগঠনিক কাম কাজ তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। একাধিক কাৰ্যসূচীৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আজি শিলচৰত উপস্থিত হয়। বিজেপিৰ জিলা কাৰ্যালয়ত দলীয় কৰ্মী আৰু সমৰ্থকৰ অভিবাদন গ্ৰহণ কৰি তেওঁ মৰ্চাৰ পদাধিকাৰী সন্মিলনত অংশগ্ৰহণ কৰে। সভাত সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে মন্ত্ৰী কৌশিক ৰায় আৰু দলীয় সাংসদ তথা বিধায়কসকল উপস্থিত থাকে। কাইলৈ শিলচৰত হ'বলগীয়া বিজেপিৰ বিশাল কৰ্মী সন্মিলনত দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। দক্ষিণ শালমাৰা মানকাছৰ জিলা কংগ্ৰেছৰ উদ্যোগত আজি হাতছিঙিমাৰীৰ দলীয় কাৰ্যালয়ত এখন কৰ্মী সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ 35খন গাঁও পঞ্চায়তৰ সহস্ৰাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে। সভাত মানকাছৰ সমষ্টিৰ বিধায়ক মহিবুৰ ৰহমানে দলীয় কৰ্মীসকলৰ সৈতে বিভিন্ন উন্নয়নমূলক বিষয়ত আলোচনা কৰে। মহিলাৰ টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ভাৰতে হংকঙক 137 ৰানত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে অসমৰ জামিৰা আৰু মিজোৰামৰ বৈৰৱীৰ মাজত চলাচল কৰা কেইবাখনো যাত্ৰীবাহী ৰেলগাড়ীৰ যাত্ৰা বাতিল। ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন। দৰঙত ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ জন্মাষ্টমীৰ কাৰ্যসূচীত অংশগ্ৰহণ। ৰাজ্যৰ 15গৰাকী শিক্ষকক কাইলৈ শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰদান। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ বিশেষ পৰ্যালোচনা বৈঠক। আৰু নেপাল আৰু তিব্বতত আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1282 বৃদ্ধি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
2: দোস্তো, আকাশবাণী কি গুৱাহাটী কেন্দ্ৰ সে আপ সুন ৰহে থে সন্ধিয়াৰ আঞ্চলিক বাতৰি FM 100.2 MHz पर यह आकाशवाणी का हाफ लॉन्ग केंद्र है। अभी आप सुन पाएंगे डिमासा कार्यक्रम में डिमासा आधुनिक गीत और इसके गायक कलाकार है कनक कैंपराई और उनके साथी।
3: सबके लिए सामाजिक सुरक्षा अटल पेंशन योजना मोदी जी का संकल्प।
4: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
3: अब तक इस योजना से 9,50,00,000 से अधिक लाभार्थी जुड़ चुके हैं। अगर आप भी 18 से 40 साल की उम्र के हैं तो मासिक अटल पेंशन सहित योजना के 3 गारंटीड फायदों की जानकारी के लिए अपनी बैंक शाखा से संपर्क करें।